0: বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা ছখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন, কাইলৈ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। ৰাজ্য চৰকাৰে গুৰুদক্ষিণা পৰ্টেলযোগে লাভ কৰা আবেদন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। সৰ্থেবাৰীৰ কাঁহ পিতল শিল্পৰ সামগ্ৰিক উন্নয়নৰ বাবে 4 বছৰীয়া পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰী বিমল বৰাৰ ঘোষণা। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা ছখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জনবিশ্বাস বিধেয়ক 2026 আৰু অসম দোকান প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাইলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব। এই বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে সদৰি কৰি নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কয় যে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওতাৰ বিষয় সন্দৰ্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব। তেওঁ কয় যে নগৰাঞ্চলৰ বিকাশ পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্ৰহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখনত এটা সুকীয়া কেন্দ্ৰীভূত প্ৰতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে অসমত দ্ৰুত নগৰীকৰণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বৰ্তমানৰ নগৰীয়া কেন্দ্ৰসমূহত বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ চৌপাশৰ এলেকাসমূহত হেঁচা পৰিছে। এই এলেকাসমূহত স্বাস্থ্যসেৱা আৰু অন্য সেৱাৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বৰ্তমানৰ নাগৰিক আন্তঃগাঁথনি, প্ৰাকৃতিক সম্পদ আৰু নিয়ন্ত্ৰণৰ বিষয়ক লৈ চাপৰ সৃষ্টি হৈছে বুলি শ্ৰীৰায়ে প্ৰকাশ কৰে। তেওঁ কয় যে এনে চাপ দূৰ কৰাৰ বাবে নতুন বিনিয়োগ, আকৰ্ষণ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰা অৰ্থনৈতিক বিকাশৰ নতুন সুযোগৰ অন্বেষণ কৰাটো জৰুৰী হৈ পৰিছে। 2017 চনৰ আইন অনুসৰি 2013 আৰু 2021 চনত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰু দক্ষিণা পৰ্টেলো মুকলি কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা এই কথা সদৰি কৰে। তেওঁ কয় যে গুৰু দক্ষিণা পৰ্টেলৰ জৰিয়তে 15,000 আবেদন লাভ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আবেদনসমূহ পৰীক্ষা কৰি শীঘ্ৰে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব। ৰাজ্য চৰকাৰে শিক্ষাৰ অধিকাৰ আইন অনুসৰণ কৰি গুৰু দক্ষিণা নামৰ আঁচনি প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে আইন অনুযায়ী 30 গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়সমূহত 2 গৰাকী শিক্ষককহে প্ৰাদেশিকীকৰণ কৰিব পৰা যায়।
1: 17 চনৰ আইন মতে 21 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যনত যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা আঁচনি আনি গুৰু দক্ষিণা পৰ্টেল আমি মুকলি কৰিলোঁ আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব। আমি শিক্ষাৰ অধিকাৰ আইন NCTৰ গাইডলাইন ইয়াক অনুসৰণ কৰি আমি আমাৰ আইনখন প্ৰস্তুত কৰিছো। গতিকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে 25 গৰাকী বা 30 গৰাকী ছাত্ৰ ছাত্ৰী আছে, তাত 5 গৰাকী আমি শিক্ষক তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰিব আমি নোৱাৰো। শিক্ষাৰ অধিকাৰ আইনে কৈছে যে মিনিমাম যদি 30 আছে তো তাত 2 গৰাকী শিক্ষককে আমি প্ৰাদেশিকৰণ কৰিব পাৰি, 3য় গৰাকীক আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰো।
0: মহম্মদ আশ্ৰাফুল ইছলাম শেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যত বৰ্তমানলৈকে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে বুলি সদৰি কৰে। তেওঁ কয় যে যিসমূহ বিধানসভা সমষ্টিত এতিয়ালৈকে আদৰ্শ বিদ্যালয় স্থাপন কৰা হোৱা নাই সেই সমষ্টিসমূহৰ বিধায়কে বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দাখিল কৰিব পাৰিব। বিধায়ক আশ্ৰাফুল ইছলাম শেখে টিউটৰসকলৰ ফিক্সড পে

0: সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতা পূৰণ নকৰা টিউটৰসকলক শিক্ষক হিচাপে নিয়োজিত কৰিব পৰা নাযাব। তেওঁলোক টিউটৰ হিচাপে নিয়োজিত হৈ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় তেওঁলোকৰ ফিক্সড পে বছৰি 6% হাৰত বৃদ্ধি কৰা হ'ব। যিসকল টিউটৰে ভৱিষ্যতে প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি লাভৰ সুযোগ দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: ৰাজ্য চৰকাৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰি আছে। কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিখন জিলাত জাপানীজ এনকেফেলাইটিছৰ ব্যৱস্থাপনাৰ বিষয়টো তদাৰক কৰাৰ বাবে একোগৰাকীকৈ নডেল বিষয়া নিয়োগ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ বাবে ICU বিছনা সংৰক্ষিত কৰি ৰখা হৈছে বুলি উল্লেখ কৰে। এই ৰোগ নিয়ন্ত্ৰণৰ কোনো একক সমাধান নাই আৰু ৰোগবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে পাঁচতৰপীয়া ব্যৱস্থাৰ প্ৰয়োজন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ৰাজ্যত নৱজাতকৰ নিয়মীয়া প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক অন্তৰ্ভুক্ত কৰা হৈছে। নিৰ্ধাৰিত এলেকাৰ প্ৰায় 75% ইতিমধ্যে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত সাঙুৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: জেই পেচেণ্টছৰ কাৰণে, AS পেচেণ্টছৰ কাৰণে প্ৰত্যেকটো মেডিকেল কলেজত বেডছ ICU বেড ৰিজাৰ্ভ কৰি ৰখা হৈছে, খালী ৰখা হৈছে যে হঠাৎ যদি জেই পেচেণ্ট আহি যায় তেখেতসকলক এক মিনিটো অপেক্ষা কৰিব লগা নহয়। এই মেডিকেল কলেজত হৈছে, দুদিন আগত মই গোটেই ডিষ্ট্ৰিক্ট অফিচিয়েলছ, মেডিকেল কলেজৰ প্ৰিন্সিপাল, চুপ্ৰিণ্টেণ্ডেণ্টসকলৰ লগত যিৰ জৰিয়তে প্ৰায় 1.5 ঘণ্টা জোৰা VC কৰি ইয়াৰ ওপৰত ব্যৱস্থা আৰু ভালকৈ ল'বলৈ অনুৰোধ জনাইছো। SOP ইছ্যু কৰা হৈছে, এভেইলেবল মেডিচিন এভেইলেবল আছে, অক্সিজেন এভেইলেবল আছে, আৰু 1,00,000 টকা যদি প্ৰাইভেট হস্পিটেলত চিকিৎসা হয় 1,00,000 টকা চৰকাৰে অনুদান হিচাপেও জেই ৰোগীক দি আছে। কিন্তু ইয়াত সমস্যাটো কি হয়, ৰোগীয়ে প্ৰাইভেটত যায় চিকিৎসা আৰম্ভ কৰে কিন্তু প্ৰাইভেট হস্পিটেলছবোৰ ইকুইপ নাথাকে জেই ডিজিজক ট্ৰিট কৰাৰ কাৰণে, পেচেণ্টৰ অৱস্থাটো অৱনতি ঘটে, অৱনতি ঘটাৰ পিছত যদি পেচেণ্ট মেডিকেল কলেজত আহে এইটো ভাল হৈ নাযায়। ইমিডিয়েটলি যদি চিকিৎসা আৰম্ভ হৈ যায় বহু ক্ষেত্ৰত জেই পেচেণ্টক আমি বচাব পাৰিছোঁ।
1: ৰাজ্যত বৰ্তমানলৈকে 147 জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আৰু ইয়াৰে 137 গৰাকী ৰোগী সুস্থ কৰি তোলা হৈছে। এই ৰোগত আক্ৰান্ত হৈ 10 জন লোকে প্ৰাণ হেৰুওৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওতাৰ বিষয় সন্দৰ্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে নগৰাঞ্চলৰ বিকাশ পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্ৰহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখন এটা সুকীয়া কেন্দ্ৰীভূত প্ৰতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে বুলিও প্ৰকাশ কৰে। আৰক্ষী প্ৰশাসনে সমগ্ৰ ৰাজ্যতে জালনোট আৰু এনেধৰণৰ আৰ্থিক প্ৰৱণতাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। এই ব্যৱসায়ৰ সৈতে জড়িত বহু লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু কঠোৰ শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই কথা প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা এই যাত্ৰাক অদম্য আৰু অপ্ৰতিৰোধ্য বুলি অভিহিত কৰে। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগে 12 কোটি টকাৰ GST ফাঁকিৰ গোচৰত আজি ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পমখেদি অভিযানকাৰী দলে বজালীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত অভিযুক্ত কলিতাক জিম্মাত বিচাৰি GST বিভাগে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত কলিতাক 5 দিনৰ বাবে GST বিভাগৰ জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিত থকা কৰ ভৱনত অভিযানকাৰী দলে দীৰ্ঘ সময় ধৰি ব্যৱসায়ীজনক চলায়। এই গোচৰ সংক্ৰান্তত এখন চাৰ্টাৰ্ড একাউণ্ট ফাৰ্ম তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। জালনোট সৰবৰাহৰ গোচৰত গুৱাহাটীৰ দিছপুৰ আৰক্ষী আজি উত্তৰ লখিমপুৰৰ পৰা 3 জন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক 3 জন হৈছে উত্তৰ লখিমপুৰৰ হেজবুৰ ৰহমান, মিজানুৰ ৰহমান আৰু ইকৰামুল ইছলাম। জালনোট সৰবৰাহৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে 3োকে সোধা পোছা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জালনোট সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অজয় বিশ্বকৰ্মা নামৰ এজন লোক দিছপুৰ আৰক্ষীৰ গুলীত আহত হৈছিল। ধৃত অজয়ৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে উত্তৰ লখিমপুৰৰ পৰা লোককেইজনক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 2-3 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ ঠাই বিশেষে গাজনি ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি

0: মহানগৰখনৰ লগতে কেইবাখনো জিলাত এই সময়ছোৱাত গাজনি ঢেৰেকনিৰে 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে পানী জমা হ'ব পাৰে আৰু বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্পৰ্শকাতৰ এলেকাসমূহত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে আমি গৈছো জিন্তিৰাণী ডেকাৰ ওচৰলৈ।
1: অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতল শিল্প অন্যতম। সৰ্থেবাৰীৰ কাঁহ পিতল শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত আজি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ উত্তৰত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আদি মন্ত্ৰী বিমল বৰাই এইদৰে কয়। মন্ত্ৰী শ্ৰীবৰাই অসমৰ ঐতিহ্যবাহী কাঁহ পিতল শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে 2024 চনত ভৌগোলিক সূচাংক বা জিআই টেগ প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়।
2: এই জিআই টেগ স্বীকৃতিপ্ৰাপ্ত এই সৰ্থেবাৰীৰ কাঁহ শিল্পৰ স্বকীয়তা, ইয়াৰ মৰ্যাদা সংৰক্ষণৰ কৰাৰ লগতে নকল সামগ্ৰীৰ যি বিপণন, ভেজাল তেনেধৰণৰ অনুৰূপ ধৰণৰ বস্তু সৰ্থেবাৰী কাঁহ পিতলৰ নামত যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বিপণন ৰোধ, শিল্পীসকলৰ যি উৎপাদিত সামগ্ৰীৰ যিটো মূল্য সংযোজন, লগতে বজাৰ সম্প্ৰসাৰণ, ৰপ্তানিৰ সম্ভাৱনীয়তা বৃদ্ধি আৰু স্থানীয় শিল্পীসকলৰ আৰ্থ সামাজিক উন্নয়নত এই জিআই টেগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আমি সকলো অৱগত যে সৰ্থেবাৰীৰ এই যি পৰম্পৰাগত কাঁহ পিতলৰ শিল্প, ই ইতিহাস প্ৰসিদ্ধ আৰু সুপ্ৰসিদ্ধ কেন্দ্ৰ। অসমৰ প্ৰতিটো পৰিয়ালেই অতীজৰ পৰা এই কাঁহ পিতলৰ লগত জীৱন যাত্ৰাটোক আগুৱাই লৈ গৈছে আৰু সেইকাৰণে বহু প্ৰজন্ম ধৰি সৰ্থেবাৰীৰ এই যিসকল দক্ষ শিল্পী আছিলে তেওঁলোকৰ নিজৰ পৰম্পৰাগত জ্ঞান, নিপুণ কাৰিকাৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজি ইয়াক জীয়াই ৰাখিব লগা পৰিৱেশলৈকে গুচি গৈছে।
1: কাঁহ পিতল শিল্পৰ সামগ্ৰিক উন্নয়নৰ বাবে 4 বছৰীয়া পৰিকল্পনা কৰা হৈছে আৰু এই পৰিকল্পনা অনুসৰি বাজেটত ধন আবণ্টনৰ প্ৰস্তাৱ ৰখা হৈছে বুলিও মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 ফলাফলত পিছপৰি থকা ভাৰতে আজিৰ খেলখনত জয়লাভ কৰি শৃংখলাত বৰ্তি থকাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুৱাহাটীৰ সচলস্থিত টেনিছ প্ৰকল্পত অহা 13 জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত দেশৰ 12 আৰু 14 বছৰ অনুৰ্ধৰ মুঠ 160 গৰাকী ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই কয় যে মূল ৰাউণ্ডৰ পূৰ্বে অহা 11-12 জুলাইত দুদিনীয়াকৈ কোৱালিফায়িং ৰাউণ্ডৰ খেলসমূহ হ'ব। অহা 17 জুলাইত ফাইনেল খেল হ'ব। অইল ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক চিত্তৰঞ্জন বৰাই অহা 13 জুলাইত প্ৰতিযোগিতাখন মুকলি কৰিব। জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত আয়োজক অসমৰ লগতে দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, বংগ, কৰ্ণাটক, ত্ৰিপুৰা, মণিপুৰ আৰু গুজৰাটৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা 6খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন। কাইলৈ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। ৰাজ্য চৰকাৰে গুৰুদক্ষিণা পৰ্টেলযোগে লাভ কৰা আবেদন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰাই প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।